0: Dat blijft een heerlijk liedje om zo naar te luisteren, hè?
1: Queen Victoria.
2: Queen Victoria की तरह कैसे देख सकती हैं आप? तो वैसे ही लगेंगी. मलिका तिल फरेब.